0: भाइयों यारा बहुत तो कर हमने शक्ति करती बुता या कुम से अमीरा या शेख या बुता भी या कारोला या भी तो भी अमीरा या बुता भी मुझे नहीं समझ दरबार का सारी इडू опять бар стреляться будто фланги и пошел ля будто я пошел воевать будто бизнесмен заработал денег денег заработал мани больше надо ботал я смотрел все что позволил будто все позволил будто все позволил пак еще это
1: Ciao belli, sono Max Martinelli. Avete voglia di fare tanti saltelli? Allora vi aspetto su Radio Studio Play con la classifica dance nazionale, la Exclusive Dance Chart. Su Radio Studio Play, sabato e domenica alle 14. Cercaci su loud.fm/studio play.
2: Exclusive Dance Chart.